এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ, ৰাজ্য চৰকাৰৰ নতুনকৈ 8,000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত, পিতৃত্বকালীন ছুটীৰ ব্যৱস্থাত ৰাজ্যৰ বিত্ত বিভাগৰ অনুমোদন আৰু এছিয়ান গেমছৰ বেডমিণ্টনৰ ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। জাগিৰোডৰ টাটা ইলেক্ট্ৰনিকছৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰা হৈছে। এই পৰীক্ষামূলক উৎপাদন আৰম্ভ হোৱাৰ পাছত প্ৰকল্পটোত অহা ডিচেম্বৰ বা জানুৱাৰীৰ পৰা বাণিজ্যিক উৎপাদন হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ জাগিৰোডত পূৰ্বৰ নগাঁও কাগজ কলৰ ভূমিত প্ৰায় 592 একৰ এলেকাজুৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো নিৰ্মাণ কৰি থকা হৈছে। এই বৃহৎ প্ৰকল্পটোৰ বাবে প্ৰায় 27,000 কোটি টকা বিনিয়োগ কৰা হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰৰ মাজভাগত এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। নিৰ্মীয়মান অৱস্থাতে টাটা গ্ৰুপে ছেমি কণ্ডাক্টৰ প্ৰকল্পটোত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰিছে। তথ্য অনুসৰি প্ৰকল্পটো সম্পূৰ্ণ সক্ষমতাৰে কাৰ্যক্ষম হলে প্ৰতিদিনে প্ৰায় 4.8 কোটি চিপ উৎপাদন কৰিব পৰা যাব।

0: প্ৰকল্পটোত উৎপাদিত চিপসমূহ অটোমোবাইল, বৈদ্যুতিক বাহন, টেলি কমিউনিকেশ্যন আৰু গ্ৰাহক ইলেক্ট্ৰনিকছৰ লগতে গুৰুত্বপূৰ্ণ খণ্ডত ব্যৱহাৰ হ'ব। এই প্ৰকল্পটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰাজ্যৰ প্ৰায় 27,000 লোকে কৰ্ম সংস্থাপনৰ সুযোগ পাব বুলি আশা কৰা হৈছে। ইফালে প্ৰকল্পটোত মহিলা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। টাটা ইলেক্ট্ৰনিকছৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰায় 500 মহিলাক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কেইবাগৰাকী মহিলাই এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰি চাকৰিত যোগদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নক গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কালি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে আৰু আগলৈও কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অহা বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত হ'ব পাৰে বুলি মন্তব্য কৰে।
1: জুন মাহত অনুষ্ঠিত হৈছিল, গতিকে আমাৰ সময় জুনলৈকে আছে। কিন্তু মে' জুনত যিহেতু যথেষ্ট বৰষুণ হয়, আমি চেষ্টা কৰিম এপ্ৰিলত পাতিব পাৰোঁ নেকি। কিন্তু তাৰ লগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ছিডিউলটো চাব লাগিব। গতিকে নিৰ্দিষ্ট সময়ত ইলেকশ্যন হ'ব, জুনত নিৰ্দিষ্ট সময়, কিন্তু মই ভাবোঁ যে হয়তো এমাহ দুমাহ আগতীয়াকৈ হ'ব।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তাৰালাংছত বিভিন্ন দল, সংগঠন আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। ৰাজ্যৰ শিশুসকলৰ সামগ্ৰিক উন্নয়নৰ বিষয়টো অধিক গুৰুত্ব আৰোপ কৰি ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰি মন্ত্ৰী অজন্তা নেওগে এই কথা প্ৰকাশ কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অংগনবাড়ী কেন্দ্ৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ শিশুৰ প্ৰাৰম্ভিক শিক্ষা, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা আলোকপাত কৰি উন্নত আন্তঃগাঁথনিৰে কেন্দ্ৰসমূহ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰ্যালোচনা সভাত যিকোনো অংগনবাড়ী কেন্দ্ৰৰ নিজা গৃহ নাই, সেইসমূহক কেন্দ্ৰ গৃহ নিৰ্মাণৰ বাবে অগ্ৰাধিকাৰ দি নতুনকৈ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে। অংগনবাড়ী কেন্দ্ৰসমূহৰ বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ মাচুলৰ সমস্যা সন্দৰ্ভতো APDCLৰ সৈতে আলোচনা কৰি বিষয়টো সমাধান কৰা হ'ব বুলিও জানিবলৈ দিয়ে। যিসমূহ অংগনবাড়ী কেন্দ্ৰত শিশুৰ সংখ্যা 10তকৈ কম, সেইসমূহ কেন্দ্ৰ চৰকাৰৰ অংগনবাড়ী কেন্দ্ৰৰ সৈতে একত্ৰীকৰণ কৰা হ'ব। অংগনবাড়ী কেন্দ্ৰ কৰ্মী আৰু সহায়িকাৰ অৱসৰৰ সুবিধা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। পূৰ্বতে দেশৰ অংগনবাড়ী কৰ্মীসকলৰ অৱসৰৰ বয়স নিৰ্ধাৰণ কৰা হোৱা নাছিল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাই অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলৰ অৱসৰৰ বয়স 60 নিৰ্ধাৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। অৱসৰৰ পাছত অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলক 4,00,000 টকা এককালীন সাহায্য আৰু সহায়িকাসকলক 3,00,000 টকা, লগতে ক্ষুদ্ৰ অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলক 2,00,000 টকাকৈ অৱসৰকালীন সাহায্য প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত এতিয়ালৈকে অৱসৰকালীন সুবিধা হিচাপে অংগনবাড়ী কৰ্মীসকলক প্ৰায় 800 কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আনহাতে বজালী জিলা সীমা নিৰ্ধাৰণ আৰু জিলাখনৰ আৰক্ষী থানা তথা আৰক্ষী চকী বৰপেটালৈ স্থানান্তৰ সন্দৰ্ভত মন্ত্ৰী নেওগে বিষয়টো গৃহ বিভাগৰ বিবেচনাধীন বুলি প্ৰকাশ কৰে। পৰ্যালোচনা সভাত জিলা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে 40 জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দীপ পাত্ৰ, ৰাজীৱ বব্বৰ, কেন্দ্রীয় মন্ত্রী পবিত্র মার্ঘেরিটা, মন্ত্রী ডক্টর অনুজ পেগু, পীযূষ হাজরিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংহল, বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকী নেতা আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। সমষ্টিটোৰ কেইবাটাও ঠাইত কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী এই নিৰ্বাচনী সভাত বিধায়ক ৰূপক শৰ্মা, প্ৰদ্যুৎ বৰদলৈৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে। আজিও সমষ্টিটোৰ বিজেপিৰ হৈ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিজেপি তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কংগ্ৰেছৰ প্ৰচাৰ তালিকাত ভূপেশ বাঘেল, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, পৱন খেৰা, সুপ্ৰিয়া শ্ৰীনেতাকে ধৰি মুঠ 40গৰাকী নেতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। এ আই ডি এফেও ভোটদাতাসকলৰ আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশ সেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰ ভিতৰত ভাৰতবৰ্ষক গোলকীয় উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে লোৱা মেক ইন ইণ্ডিয়া উদ্যম অন্যতম। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
2: মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ অসমে উৎপাদন, বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই উদ্যমৰ অংশ হিচাপে জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্ব প্ৰযুক্তিৰ মানচিত্ৰত সুকীয়া স্থান দিছে। একেদৰে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ দৰে বৃহৎ প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ পেট্ৰ ৰাসায়নিক খণ্ডত নতুন উদ্যোগ গঢ়ি উঠিছে। ইয়াৰ উপৰি চাহ প্ৰসংস্কৰণ আৰু স্থানীয় ফল মূল তথা কৃষিজাত সামগ্ৰীৰ প্ৰসংস্কৰণ উদ্যোগসমূহক উৎসাহিত কৰা হৈছে। অসমৰ ঐতিহ্যমণ্ডিত মুগা, এৰী আৰু পাট কাপোৰক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যোৱাৰ বাবেও মেক ইন ইণ্ডিয়া উদ্যমে সুযোগ প্ৰদান কৰিছে। একেদৰে ছয়গাঁও আৰু ডিমাহাছৰ বাঁহ ঔদ্যোগিক পাৰ্কৰ জৰিয়তে বাঁহভিত্তিক হস্তশিল্প, কাগজ আৰু নিৰ্মাণ সামগ্ৰী প্ৰস্তুত কৰা হৈছে। মেক ইন ইণ্ডিয়া উদ্যমে অসমৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উচিত ব্যৱহাৰেৰে ৰাজ্যখনক আত্মনিৰ্ভৰ আৰু উদ্যোগী ৰাজ্য হিচাপে গঢ়ি তোলাত উল্লেখনীয় অৱদান আগবঢ়াইছে।
0: শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিত্ত বিভাগে পিতৃত্বকালীন ছুটীৰ ব্যৱস্থাত অনুমোদন জনাইছে। বিত্ত বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি দুটাতকৈ কম সন্তান থকা ৰাজ্য চৰকাৰৰ পুৰুষ কৰ্মচাৰী বা অস্থায়ী কৰ্মচাৰী পত্নীৰ সন্তান প্ৰসৱৰ সময়ত বা প্ৰসৱৰ পাছত 2 সপ্তাহৰ বিশেষ পিতৃত্বকালীন ছুটি লাভ কৰিব। সন্তান জন্ম হোৱাৰ আগত বা সন্তান জন্মৰ 6 মাহৰ ভিতৰত এই ছুটী ল'ব পৰা যাব। পিতৃত্বকালীন ছুটীৰ সময়ত কৰ্মচাৰীজনে সম্পূৰ্ণ দৰমহা লাভ কৰিব। এই ছুটী অন্য ছুটীৰ সৈতে একত্ৰিত কৰিও ল'ব পৰা যাব। ছেৰোগেচি ব্যৱস্থাৰে জন্ম হোৱা সন্তানৰ পিতৃয়েও এই ছুটী লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা লৈ নিৰ্মাণ কৰা জুই ফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ প্ৰযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ বঁটা গ্ৰহণ কৰাৰ পাছতে পৰিচালক যদুমণি দত্তই এনেদৰে মনৰ ভাৱ ব্যক্ত কৰে।
3: চেতুকাপাতৰ দৰে ছবিখনৰ কাৰণে পাইছিলোঁ আৰু এইটো দ্বিতীয়টো বঁটা জুই ফুলৰ বাবে। আচলতে কি হয়, এনেকুৱা বঁটাবোৰে সদায় মানুহৰ দায়িত্ব বঢ়ায়। অনাগত দিনত আমি আৰু ভাল কাম কৰিবলৈ বদ্ধপৰিকৰ বা আমি কৰিব লাগিব, সেইটোৱে কথা। আচলতে ছবি নিৰ্মাণৰ প্ৰক্ৰিয়াটোতেই ব্যৱসায়টো জড়িত হৈ থাকে, কাৰণ ব্যৱসায় যদি নহয় আমি পৰৱৰ্তী ছবিখন নিৰ্মাণ কেনেকৈ কৰিম, সেই দিশটো আমি সদায় প্ৰাধান্য দিব লগা হয় বা দিব লাগে। কাৰণ ব্যৱসায় নহ'লে ছবি উদ্যোগটো বৰ্তি নাথাকে। অকল বঁটা বাহনেই আমাৰ লক্ষ্য কেতিয়াও হ'ব নালাগে।
0: জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ কেইবাগৰাকী

0: এগৰাকীও খেলুৱৈ পদক জয়লৈ কৰে নিজ নিজ শিতানৰ খেলত অৱতীৰ্ণ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী মনু ভাকৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত তৃতীয় স্থান দখল কৰে আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে মনু ভাকৰ, সুৰুচি সিং আৰু ঈশা সিং দলীয় শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয়। ইপিনে ৰয়িঙত বলৰাজ পাৱাৰে পুৰুষৰ ছিংগলছৰ স্কালছৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গড় দিৱসত বন বিষয়া কৰ্মীলৈ প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ। নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ বিভিন্ন দলৰ তৎপৰতা, জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত আৰম্ভ হোৱা পৰীক্ষামূলক উৎপাদনকে ধৰি বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। বিশ্ব গড় দিৱসত অসমৰ গড়ৰ সুৰক্ষা তথা বনকৰ্মীৰ পৰিশ্ৰমৰ উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে আলোকচিত্ৰসহ আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে পি এম এনাউন্সেছ নিউ ইনিচিয়েটিভ অন কনজাৰ্ভেশ্যন শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটোক দ্য চেণ্টিয়েল কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ধৰ্মীয় বিশ্বাস, ব্যক্তিগত বিবেকৰ স্বাধীনতাৰ পক্ষত দৃঢ় স্থিতি উচ্চতম ন্যায়ালয়ৰ, বন্দে মাতৰম নাগালেই নহয় অপৰাধী শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইন্ধনৰ পৰা খাদ্যলৈ, নিৰ্মাণ সামগ্ৰীৰ পৰা সাৰলৈ ব্যাপক মূল্যবৃদ্ধি, ৰাজ্যৰ মধ্যবিত্তৰ জীৱন যাপনত যুদ্ধৰ প্ৰভাৱ শীৰ্ষক বাতৰি এটা আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে চেণ্টাৰ ফৰ ছ'চিয়েল এণ্ড প্ৰগ্ৰেছৰ অধ্যয়নত উদ্বেগজনক তথ্য, প্ৰাকৃতিক দুৰ্যোগত কঙা ৰাজ্যৰ বিত্তীয় ব্যৱস্থা শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ঐতিহাসিক ক্ষণ, পৰীক্ষামূলক উৎপাদন আৰম্ভ, জানুৱাৰীত বাণিজ্যিক উৎপাদন শিৰোনামেৰে এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে বিজ্ঞানীৰ গৱেষণাত ভয়ংকৰ তথ্য, অস্বাভাৱিক হাৰত হ্ৰাস বৰষুণ, অধিক খৰাঙৰ কবলত পৰিব ৰাজ্য শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰী হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ হোৱাৰ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ, ৰাজ্য চৰকাৰৰ নতুনকৈ 8,000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আৰু এছিয়ান গেমছৰ বেডমিণ্টনৰ ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল অৱতীৰ্ণ।
2: শ্ৰোতাও অভি আপ সুন ৰহে থে আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ চে পুৱৰ আঞ্চলিক বাতৰি। ফ্ৰিকুৱেন্সি মডুলেশ্যন 100.2 MHz পৰ ইয়ে আকাশবাণী কা হাফ লং কেন্দ্ৰ। আইয়ে অব হম আৰম্ভ কৰতে হে স্থানীয় ভাষাও কে কাৰ্যক্ৰমো কো ঔৰ আনন্দ লেতে হে খেলমা কাৰ্যক্ৰম কা, জিছকে অন্তৰ্গত অভি হম সুনেংগে কুছ লোকগীত, গায়ক কলাকাৰ ৰহেংগে চৈলিয়ন গুল নেই বোম ঔৰ উনকে সাথী।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত, সমগ্ৰ শিক্ষা অসমৰ সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন সলনি, অহা বৰ্ষৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 35খন জিলাত গুণোৎসৱ, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰৰ সাক্ষ্য প্ৰদান, ৰাজ্যৰ বিভিন্ন ঠাইত 1ম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন আৰু এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত মীৰাবাই চানুৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ আজি মন্ত্ৰী তথা তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাঁহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাইজৰ কল্যাণৰ হকে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী হাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নিৰ্বাচনী সভাতো অংশ লয়। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মনীন্দ্ৰ শইকীয়াই।
1: অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া 9নং নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা পক্ষেক বাকী আছে। নগাঁও জিলাৰ চামগুৰি, ৰূপহীহাট, ঢিং, নগাঁও পতদবা আৰু ৰহা বিধানসভা সমষ্টিকে লৈ 5টা বিধানসভা সমষ্টি আৰু মৰিগাঁও জিলাৰ লাহৰিঘাট, মৰিগাঁও আৰু জাগীৰোদ বিধানসভা সমষ্টিক লৈ 3টা বিধানসভা সমষ্টিৰে মুঠ 8টা বিধানসভা সমষ্টিক সামৰি গঠন হোৱা নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত এইবাৰ 15গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনটো নিকা, স্বচ্ছ তথা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি যুদ্ধকালীনভাৱে চলাই থকাৰ সমান্তৰালভাৱে আইন শৃংখলা পৰিস্থিতিৰ ওপৰত নগাঁও জিলা আৰক্ষী প্ৰশাসন তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পৰ্যবেক্ষকসকল আহি নগাঁও জিলা আৰু মৰিগাঁও জিলাত বাহৰ পাতি পৰিস্থিতি আৰু প্ৰস্তুতি তথা নিৰ্বাচনী বিধি ব্যৱস্থা তদাৰক কৰি আছে। ইতিমধ্যে ভোটগ্ৰহণকাৰী বিষয়া কৰ্মচাৰীসকলক পৰ্যায়ক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰি থকাৰ লগতে EVMসমূহৰ যাদৃশীকৰণ সম্পূৰ্ণ হৈ উঠিছে।
0: মৰিগাঁও জিলা প্ৰশাসনে আজি প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ বাবে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। জিলাখনৰ মৰিগাঁও মহাবিদ্যালয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰশিক্ষণ অনুষ্ঠিত হয়। বিষয়াসকলক EVM আৰু VVPATৰ ব্যৱহাৰ আৰু পৰিচালনা সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব আৰু 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। সমগ্ৰ শিক্ষা অসমে সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিনৰ সালসলনি ঘটাইছে। সমগ্ৰ শিক্ষাই নতুনকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি 2027চনৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত 35খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। পূৰ্বে 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ দিন ধাৰ্য কৰা হৈছিল। বৰ্তমান সংশোধিত সময়সূচী অনুসৰি 19ৰ পৰা 22 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ উপৰি 25 আৰু 28 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ 13খন জিলা দ্বিতীয় পৰ্যায়ত আৰু 2 পৰা 5 ফেব্ৰুৱাৰীলৈ 11খন জিলাত তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে উচ্চ শিক্ষা বিভাগৰ উদ্যোগত বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। 4টা পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত আজি মহাবিদ্যালয়খনৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। শিক্ষাৰ্থীসকলৰ মাজত যুক্তিনিষ্ঠ চিন্তা, আত্মবিশ্বাস, বিষয়ভিত্তিক জ্ঞান আৰু বক্তব্য প্ৰদানৰ দক্ষতা বিকশিত কৰাৰ লগতে তেওঁলোকক সমসাময়িক বিষয়সমূহৰ প্ৰতি অধিক সচেতন কৰি তোলাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা 15 অক্টোবৰত ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। কাৰ্বি পাহাৰত যোৱা নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কলিয়াবৰ ৰাজহচক্ৰৰ বামুনিৰ ভাটাবাৰী অঞ্চলৰ অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। বাঢ়নী পানীয়ে ভাটাবাৰী অঞ্চলত বাসগৃহৰ উপৰি খেতিপথাৰ আৰু পশুধনৰো ক্ষতি কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোৰ বামুনী, নিজৰী গাঁও, কাঠাৰ গাঁও আৰু ওপৰ বৰভগীয়া গাঁও বানৰ কবলত পৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে অঞ্চলটোত বানৰ ফলত শতাধিক লোক প্ৰভাৱিত হয়। নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীয়ে নগাঁও চহৰৰ বিভিন্ন অঞ্চলতো কৃত্ৰিম বানৰ সৃষ্টি কৰে। বিশেষকৈ পানীগাঁও, হৈবৰগাঁও, মিলনপুৰ, চকীটোপ আৰু বৰবজাৰ অঞ্চলত কৃত্ৰিম বানৰ ফলত জনজীৱন বিপন্ন হৈ পৰে। বৰষুণৰ ফলত নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ জলপৃষ্ঠও বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যপালৰ অনুমোদন মৰ্মে জাৰি কৰা অধিসূচনা অনুসৰি 3 অক্টোবৰত শিলচৰ পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান অব্যাহত আছে। আজি আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই অভিমন্যু তালুকদাৰক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে, কিন্তু সময়ৰ অভাৱৰ বাবে বাকী থকা অভিযুক্ত পক্ষৰ অধিবক্তাৰ তালুকদাৰক জেৰা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। আদালতে তালুকদাৰক কাইলৈ পুৱা 10:30 বজাত পুনৰ হাজিৰ হবলৈ নিৰ্দেশ দিয়ে। সাক্ষ্যদানৰ পাছত সাংবাদিকৰ আগত অভিমন্যু তালুকদাৰে এইদৰে কয়।
3: আজি দুজনৰ হল জেৰা কৰা বুলি কয়, শ্যামকানুৰ উকিল আৰু শেখৰ জ্যোতিৰ উকিলে, কিন্তু কমপ্লিট নহ'ল এইবিলাক, মানে শ্যামকানুৰ কমপ্লিট হ'ল আৰু কালি 3টা জেৰা আছে। এতিয়া জেৰাটো কমপ্লিট কৰাৰ আগতেতো কোৱাটো ইফালে কেছ এফেক্ট হ'লে কাৰণ কি আমিতো সহায় কৰিব আহিছোঁ, গতিকে কালি আহিব লাগিব। মোক যাতে কৈছে 3জন আৰু আছে উকিলে জেৰা কৰা, ইহঁতৰ বাকী 2জন যে আছে, গতিকে আমি কালি আহি কালি সেইফালে তাৰপিছত আৰু যদি কিবা যিমানখিনি ক'ব পাৰোঁ, যোনখিনি ক'লে কেছটো যাতে একো হেৰি নহয়, কাৰণ কি আমিতো ন্যায়ৰ কাৰণে আহিছোঁ, আমাৰ যিখিনি ষ্টেটমেণ্ট এইখিনি সহায় কৰিবতো। এতিয়া কালি কাৰণ কি খতম কৰাটো খুব দৰকাৰ, আৰু যোনটো জেৰা কৰে এইটো মই বহুত কেয়াৰফুলি কৰিব লাগিব।
2: উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত পূৰ্বে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিঅ' লাংচাট নাৰ্জাৰীয়ে সাক্ষ্যদান কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি 1ম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হয়। 5,000 বছৰ পুৰণি আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাক ভাৰতে প্ৰমাণ আধাৰিত বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে দৈনন্দিন তথা আধুনিক স্বাস্থ্য সেৱাৰ অংশ হিচাপে গঢ়ি তুলিছে। আয়ুৰ্বেদ দিৱস উদযাপনৰ লক্ষ্য হৈছে স্বাস্থ্যখণ্ডৰ গোলকীয় পৰ্যায়ত প্ৰসাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী গঢ়ি তোলাত সহায় হোৱাকৈ আয়ুৰ্বেদৰ সম্ভাৱনীয়তাৰ অন্বেষণ, আয়ুৰ্বেদৰ অনন্য শক্তিক চিনাক্ত কৰা তথা উদ্ভিদ, প্ৰাণী আৰু পৰিৱেশৰ লগতে মানৱৰ স্বাস্থ্য সুৰক্ষা আদি বিভিন্ন দিশত আলোকপাত কৰা। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে স্বাস্থ্যৱান কাইলৈৰ বাবে আয়ুৰ্বেদ। বজালী জিলাত আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উপলক্ষে নীলিমা ৰয় মাধ্যমিক বিদ্যালয়ত আয়ুৰ্বেদ চিকিৎসা, ৰোগ প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত জিলা নডেল বিষয়া তথা আয়ুৰ্বেদিক চিকিৎসক ডাঃ হৃদয় পাঠক, ডাঃ উপমা দত্ত আৰু ডাঃ নীলাক্ষী দাসে আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত পুনৰ পঢ়ি দিছো। সভাত জিলা নডেল বিষয়া তথা আয়ুৰ্বেদিক চিকিৎসক ডাঃ হৃদয় পাঠক, ডাঃ উপমা দত্ত আৰু ডাঃ নীলাক্ষী দাসে আয়ুৰ্বেদিক চিকিৎসাৰ গুৰুত্ব আৰু স্বাস্থ্যকৰ জীৱনশৈলী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাত সুষম খাদ্যাভ্যাস, নিয়মীয়া শাৰীৰিক পৰিশ্ৰম, ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শিশুৰোগ বিভাগৰ নৱজাতক কক্ষত আজি আনুষ্ঠানিকভাৱে মাডাৰ নিউবৰ্ণ কেয়াৰ ইউনিটটো মুকলি কৰা হয়। মাতৃ আৰু নৱজাতকৰ উন্নত চিকিৎসা সেৱাৰ লক্ষ্যৰে স্থাপন কৰা এই নতুন কক্ষটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীয়ে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ মুৰববী অধ্যাপক ডাঃ প্ৰণয় ফুকন আৰু নৱজাতক গোটৰ ভাৰপ্ৰাপ্ত অধ্যাপক ডাঃ ৰীতা ফুকনকে ধৰি ভালেকেইগৰাকী অধ্যাপক, অধ্যাপিকা, গৱেষক ছাত্ৰ আৰু শিক্ষাৰ্থী উপস্থিত থাকে। চৰাইদেউ জিলাৰ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে আজি জিলাখনৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনৰ কেইবাগৰাকীও হিতাধিকাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ ব্যৱসায়িক কাম কাজৰো বুজ লয়। তেওঁ লগতে হিতাধিকাৰীসকলক ব্যৱসায় অধিক সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে মুদ্ৰা আৰু PMEJPৰ দৰে চৰকাৰী আঁচনিৰ অধীনত ৰেহাই মূল্যৰ ঋণৰ গ্ৰহণ পৰামৰ্শও আগবঢ়ায়। লখিমপুৰৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলামৰা উন্নয়ন খণ্ডৰ মৰণৈ গাঁও পঞ্চায়তত আজি স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ৰ সৈতে সংগতি ৰাখি বিশেষ জাবৰ সংগ্ৰহ আৰু জন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই বিশেষ অভিযানৰ অধীনত পঞ্চায়তখনৰ বিভিন্ন ৱাৰ্ডৰ পৰা প্লাষ্টিক আৰু অন্যান্য অজৈৱিক জাবৰ জোথৰ সংগ্ৰহ কৰা হয়। অনুষ্ঠানত সমাজকৰ্মী ডাইনামিক ডেভেলপমেণ্ট ছচাইটিৰ পৰিচালন সঞ্চালক ধৰ্মকান্ত গগৈ, সম্পাদক প্ৰান্ত কুমাৰ দাস আৰু প্ৰকল্প মুৰববী কেশৱ কুমাৰ নাথ উপস্থিত থাকে। তদুপৰি মৰণৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখামণি চুতীয়া, পঞ্চায়তৰ সমূহ সদস্য সদস্যা আৰু স্থানীয় লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰমদান কৰে। উদ্যোক্তাসকলে প্লাষ্টিকজাত সামগ্ৰী আৰু আন জাবৰ জোথৰ যাতে য'তে ত'তে নেপেলায় তাৰ বাবে সকলোকে আহ্বান জনায়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিশ্বনাথৰ উদ্যোগত আজি পানীভঁৰালৰ সমূহীয়া পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ চৌহদত জৈৱিক পুষ্টি বাগিচা আৰু পোষণ ৱালৰ উদ্বোধন কৰা হয়। পোষণ মাহ 2026 উপলক্ষে আয়োজিত এই অনুষ্ঠানত জৈৱিক পুষ্টি বাগিচা আৰু পোষণ ৱালৰ উদ্বোধন কৰি জিলা আয়ুক্ত কৰবী শইকীয়া কৰণে জৈৱিক পদ্ধতিৰে পুষ্টিকৰ শাক পাচলি উৎপাদন আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে।
0: ওদালগুৰি জিলাৰ আয়ুক্ত পুলক পাটগিৰিয়ে আজি ভেৰগাঁৱৰ মহকুমাধিপতি ৰিংখাং মুছাহাৰী আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে চামৰাং অঞ্চলৰ সমীপৰ ভাৰত ভূটান সীমান্ত পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে ভূটান চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পাৰস্পৰিক স্বাৰ্থজড়িত গঠনমূলক আলোচনাত মিলিত হয়। তেওঁলোকে লগতে সীমান্ত অঞ্চলত সমন্বয় শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই আলোচনাই ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক, সহযোগিতা আৰু সমন্বিত প্ৰশাসনৰ মনোভাৱক প্ৰতিফলিত কৰে, যিয়ে অঞ্চলটোত শান্তি, উন্নয়ন আৰু পাৰস্পৰিক বুজাবুজিৰ ক্ষেত্ৰত সহায় কৰিব। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত সোমনাথ স্বাভিমান যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া জিলাখনৰ তীৰ্থযাত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সুৰক্ষিত আৰু শান্তিপূৰ্ণভাৱে এই যাত্ৰাত অংশ লোৱাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলী প্ৰদান কৰে। তেওঁ লগতে তীৰ্থযাত্ৰীসকলৰ মংগলময় যাত্ৰা কামনা কৰে। বজালী জিলাৰ তালতলত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে, লোকজনে ঘাইপথটো পাৰ হোৱাৰ সময়তে এখন তীব্ৰবেগী বাহনে তেওঁক মহতিয়াই নিয়ে। নিহত লোকজনক বাতৰি লিখাৰ পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। শিৱসাগৰৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ অনিল ভাগৱতীৰ আজি নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 88 বছৰ। উল্লেখযোগ্য যে ভাগৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলক কেইবাবাৰো প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছিল। ক্ৰীড়াৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত ভাগৱতীয়ে শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক আৰু জংগমৰ প্ৰতিষ্ঠানকালীন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ONGCৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপেও কৰ্মৰত আছিল। তেওঁৰ মৃত্যুত শিৱসাগৰ জিলা ক্ৰীড়া সন্থা, জংগম ক্লাব, শিৱসাগৰ বেডমিণ্টন কোচিং চেণ্টাৰকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে জাপানৰ আয়োচি নাগুয়াত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মীৰাবাই মুঠ 198 কিলোগ্ৰাম ভাৰোত্তোলন কৰে। চানুৱে 2020 চনৰ টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল। ইপিনে ভাৰতৰ জয় মীনাই এছিয়ান গেমছৰ পুৰুষৰ ছফ্ট টেনিছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। মীনাই আজি ছেমি ফাইনেলত জাপানৰ টাকুয়া কুৰোছাকাৰ হাতত 2-0 ফলাফলত পৰাভূত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত। সমগ্ৰ শিক্ষা অসমৰ সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন সলনি। অহা বৰ্ষৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 35খন জিলাত গুণোৎসৱ। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰৰ সাক্ষ্য প্ৰদান। ৰাজ্যৰ বিভিন্ন ঠাইত একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন। আৰু এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত মীৰাবাই চানুৰ ৰূপৰ পদক অৰ্জন।
4: श्रोताओं भी आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से सौंदर्य आंचलिक बातोरी FM 100.2 मेगाहर्ट्ज पर। यह आकाशवाणी का हाफ लॉन्ग केंद्र है। स्थानीय भाषाओं के कार्यक्रमों को आगे बढ़ाते हुए अब समय हो चुका है डिमासा कार्यक्रम का। आनंद लीजिए कुछ डिमासा आधुनिक गीतों का सॉल्ट्री स्कूल ऑफ म्यूजिक हाफ लॉन्ग द्वारा।